0: FM 드래그밴. 뉴스, 뮤직, 엔터테인먼트. FM 103 메가헤르츠.
1: 이두와 아케시바니 코히마 FM 트래그반 103 메가헤르츠. 이디아 리얼 타임 트래픽 업데이트 아니디에세 데티스 코히마 타운 라가. 몬콜라파라 루키나 PHQ 정신 토콜리티아 노트바운 데티스 니체자 아로 사우드바운 준칸 오퍼라이아세 두이타 루트 দুইটা রাস্তাতে বি এতিয়া লাইট লাইট আছে কুইনে জানাই দি আছে হালকা আছে ট্রাফিকটো কিন্তু আপনি কেন অল্টারনেট রুট আলাগ রাস্তা চলাবলে মন আছে কইলে ওল্ড মিনিস্টার্স হিল টু জেল কলোনি এইটো রাস্তা চলাব পারে পিএইচকিউ জাংশন পার লগে না মেজর জাংশন তো কইলে এতিয়া নর্থ বাউন্ড আর সাউথ বাউন্ড দুইটাতে বি লাইট আছে হালকা আছে ট্রাফিকটো কিন্তু আলাগ রাস্তা চলাবলে মন আছে কইলে প্যারামেডিক্যাল টু টি মডেল টু আইজি এইটো রাস্তা চলাব পারে নহলে লেডি মাইলস রোড এইটো রাস্তা চলাব পারে TCB গেট পাৰ লৈ কিনে ৰাজু পইণ্টত কৈ এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট লাইট আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৈলে TCB গেট টু ৰাজু পইণ্ট চলাব পাৰে নহ'লে বক্স কাটিং টু NHAK টু চেঞ্চেছ পইণ্ট নহ'লে ফুলবাৰী টু খচিজে গ্ৰাউণ্ড টু ৰাজু পইণ্ট এইটো ৰাস্তা চলাব পাৰে ৰাজু পইণ্ট পাৰ লৈ কিনে চেঞ্চেছ পইণ্টত কৈ এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট লাইট আছে হালকা আছে ট্ৰাফিকটো কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৈলে চেঞ্চেছ পইণ্ট টু NHAK এইটো ৰাস্তা চলাব পাৰে হাইস্কুল জাংচন পাৰলৈ কিনে চেঞ্চেছ পইণ্টত কৈ এতিয়া

0: তাৰ এতিয়া হাৱা পানী কিনি গা?
1: হাৱা পানীটো নাই, পানীটো নাই চাৰ, খেতি পানী, পানী খেতিটো একদম পানী খেতি লগাইছে, চব শুকাই গৈছে।
0: আৰে বৰষুণ হোৱা নাই নেকি তাতে?
1: বৰষুণ হৈছে, অলপ অলপ বৰষুণ হৈছে, ইমান ডাঙৰ বৰষুণ হোৱা নাই।
0: অ'কে, আচ্ছা আপুনি মানে কি কাম কৰে আপোনাৰটো?
1: আমাৰটো খেতিহে ছাৰ, পানী খেতি অলপ আছে আৰু এনে পাণ বাৰী, তামোল বাৰী, এনেকুৱা বাম খেতি।
0: অ'কে অ'কে, আচ্ছা আচ্ছা আচ্ছা, তো মানে বৰষুণ হোৱা নাই, পানী গিৰি
1: বৰষুণটো হৈছে ছাৰ, ডাঙৰ বৰষুণ হোৱা নাই বুলি। এইটো আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট পুৰা পানী পুৰা শুকাই আছে, একদম ধান মানুহ লগাব পৰা নাই।
0: অ'কে অ'কে, চ' আজি কোনটো ফিল্ম লগা গানা শুনিবলৈ মন আছে?
1: আজি ছাৰ পুলিচ আৰু মুজলিম আছে নেকি?
0: পুলিচ অৰ মুজলিম?
1: হয়
0: পুলিচ।
1: ঢালিবলৈ
0: দিব লাগিব তো দেই।
1: একদম সামাজিক শিক্ষা আছে, তো বাপ বেটি লৈ কেনে বি চাব পাৰে, একদম দাদা আৰু বইন লগা এইটো কাহিনী আছে।
0: অ'কে অ'কে, তো দুসৰা ফিল্ম, দুসৰা ফিল্ম কৈ দিবি কি মানে টাইম বি যা আছে এইটো কাৰণে।
1: হয় ছাৰ, এইটো ফুলৰ কাটে আছে নেকি?
0: ফুলৰ কাটে না?
1: হয়
0: ফুল অ ফুলৰ কাটে আছে।
1: ছাৰ অলপ গানটো কৈ দিবিচোন।
0: ধীরে ধীরে প্যার কো প্রেমী আশিক আশিক আওয়ারা,
1: প্রেমী আশিক এইটো আওয়ারা, এইটো লগাই দিবি।
0: ঠিক আছে লাগাই দিব। ওকে থ্যাংক ইউ। তো কোনকে ডেডিকেট করবলে মন আছে?
1: স্যার ভাইকন মুন্ডা আছে, বিগন্ধ রংপি, বিমল বসুমতারি, অঞ্জলি বসুমতারি, শিকারী রংপার,
0: ওকে
1: তনুশ্রী বেতিয়া, আরো সব বিমান জন শুনি আছে, সব আর লগতে আপনাকে দি।
0: ওকে তো থ্যাংক ইউ দে। এইটো গানাটো মই এতিয়া একটা হেডলাইন আছে শর্ট একটা, এইটো পিছতে আই মিন হেডলাইন নহয় ট্রাফিক আপডেট পিছতে বাজাই দিব দে। ওকে থ্যাংক ইউ।
2: ওয়েভ এম ট্রাগোবান নিউজ মিউজিক এন্ড এন্টারটেইনমেন্ট এফ এম 103 মেগাহার্জ।
0: গুড আফটাৰনুন, এইটো আকাশবাণী কহিমা এফ এম ট্ৰাকপান 103 মেগাহৰ্টজ পৰা এতিয়া ৰিয়েল টাইম ট্ৰাফিক আপডেট আনি দিয়া আছে কহিমা লাগা। মনকলাপৰ লৈ কিনে পি এইচ কিউ জাংচন টকলি, এতিয়া নৰ্থ বাউণ্ড ডেট ইজ নিচে যাখন হ'লে মদিৰেত আছে, আৰু চাউথ বাউণ্ড যোনখন ওপৰ আহি আছে দুটো লাইট আছে কৈ নাজানাই দিয়া আছে। অল্টাৰনেট ৰুট আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে আপুনি এখন অল মিনিষ্টাৰ্ছ হিল টু জেল কলনি এইটো ৰাস্তা চলাব পাৰে। পি এইচ কিউ জাংচন পাৰ লৈ কিনে মেজৰ জাংচন টকলি, এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুটা টিভি লাইট আছে, ট্ৰাফিক হালকা আছে, কিন্তু আলোক ৰাস্তা চলাবলৈ মন আছে কৰিলে পাৰামেডিকেল টু টি মডেল টু আই জি ইটো ৰাস্তা চলাব পাৰে, নহ'লে লেডি মাইলছ ৰোড ইটো ৰাস্তা চলাব পাৰে। টি চি পি গেট পাৰলৈ কিনে ৰাজু পইণ্ট হ'লে, এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুটা টিভি মদিৰেত আছে, কিন্তু আলোক ৰাস্তা চলাবলৈ মন আছে কৰিলে টি চি পি গেট টু ৰাজু পইণ্ট চলাব পাৰে, নহ'লে বক্স কাটিং টু এন এইচ এ কে টু চেঞ্চেছ পইণ্ট ইটো ৰাস্তা চলাব পাৰে, নহ'লে ফুলবাৰী টু খচিজিয়ে গ্ৰাউণ্ড টু ৰাজু পইণ্ট ইটো ৰাস্তা চলাব পাৰে। ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্টক হ'লে, এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুটা টিভি লাইট আছে, হালকা আছে ট্ৰেফিক, কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে চেঞ্চেছ পইণ্ট টু এন এইচ এ কে ইটো ৰাস্তা চলাব পাৰে। হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্টক হ'লে, এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুটা টিভি ট্ৰেফিকটো লাইট আছে, কিন্তু আলাগ ৰাস্তা চলাবলৈ আছে কৰিলে বিলিগ্ৰাহাম ৰোড টু ডি বি এছ চলাব পাৰে, নহ'লে হাইস্কুল জাংচন টু টি মডেল ৰোড ইটো ৰাস্তা চলাব পাৰে। আৰু আহি কিনে এন এইচ এ কে জাংচন আৰু টু চেঞ্চেছ পইণ্ট ইটো ৰাস্তাৰ মাজতে হ'লে নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুটা টিভি লাইট আছে, হালকা আছে ট্ৰেফিকটো, কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে টি চি পি গেট টু ৰাজু পইণ্ট ইটো ৰাস্তা চলাব পাৰে। এইটো থাকিছে এতিয়াৰ কাৰণে ট্ৰাফিক আপডেট।
2: WFM Dragoban
3: 103 MHz
2: News, Music and Entertainment
3: FM 103
2: MHz।
0: গুড আফটাৰনুন লিষ্টনাৰ্ছ, এইটো আকাশবাণী কহিমা এফ এম ট্ৰেকাৰ পান 103 মেগাহাৰ্টজৰ পৰা আপুনি কাৰণ শুনি আছে।

ৱেল লিছনাৰ্ছ কান প্ৰগ্ৰাম চেষ্টে শুনিব আপোনালোকে অনুৰাধা পাটৱাল আৰু উদিত নাৰায়ণ লাকাৱাস্তে ফিল্ম আছে জানকী কসম। আৰু এইটো গীত লগতে প্ৰগ্ৰাম বিশেষ কৰি হ'ব, কিন্তু সময় 1 বজি হোৱালৈকে আপুনি কাৰণে শুনি হ'ব FM ৰেইনব' ৰিলে প্ৰগ্ৰাম। চ' ষ্টে টিউন। আৰু মই RJ জেকব আপুনি সবকে উইচ কৰি আছে হেভ এ ৱণ্ডাৰফুল ডে'।

চিনেমন্তি খাই থাকিয়া পৰা হাৰ্ট লগা বিমাৰী খান পৰা বি বাচি নাথাকিবলৈ পাৰিব। একটা ষ্টাডি ডায়েবেটিছ কেয়াৰে পাব্লিছ হৈ না জানিবলৈ পাৰে তো চিনেমন্তিটো আমি খান লগা ব্লাড চুগাৰ লেভেলছটো ভাল কৰি দিয়ে আৰু আমি খান লগা ইনচুলিন চেঞ্চিটিভিটি বি উঠাই দিয়ে। আলাক্টিছ খান নিচিনা চিনেমন্তি বি আমি খান লগা ইমিউন চিষ্টেমটো বুষ্ট কৰি দিবলৈ পাৰিব আৰু পেথজেন্স যোনটো আমি খাংগে বেমাৰ কৰে এইটো খাংগে বি বন্ধ কৰি দিবলৈ পাৰিব। চিনেমন্তিটো আমি খান লগা ইনফ্লেমেশ্যনটো কমতি কৰি দিয়ে যোনটোৰ পৰা আমি খান লগা গাঁৱতে প্ৰব্লেমছ বেছি দিয়ে। ইনফ্লেমেশ্যন পৰা আপুনি কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰব্লেমছ লগা ৰিক্স আছে আৰু এইটো খালী নহয় না ব্লাড ক্লট আৰু হাৰ্ট এটেক্স এইটো খান কাৰণে বি ৰিক্স আছে। ফুড এণ্ড ফাংচন লগা এটা ষ্টাডি পাব্লিছ কৰি ইয়াতে আমি খান জানিবলৈ পাৰে আৰু চিলন চিনেমন্ত এটা এণ্টি ইনফ্লেমেটৰী খা লোৱা চবচে ভাল এটা আছে। এইটো থাকিছে নেচাৰেল টেষ্ট। এতিয়া আমি খান প্ৰাইম মিনিষ্টাৰ্ছ নিউ 15-point প্ৰগ্ৰাম ফৰ দ্য ৱেলফেয়াৰ অফ মাইনৰিটিজ এইটো লগা ওপৰে কথা অলপ কৈ দিয়া শুনি ল'ব। এনহেন্সিং অপৰচুনিটিজ ফৰ এডুকেশ্যন এইটো লগা ভিতৰতে এটা আছে ইকুইটেবল এভেইলেবিলিটি অফ ICDS চাৰ্ভিচেছ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ ISDS স্কীমটো বাচ্চা খান লগা হলিষ্টিক ডেভেলপমেণ্ট আৰু প্ৰেগনেণ্ট আমাৰ খাংগে ডিছএডভান্টেজ ছেকশ্যনছ খানতে মদত কৰে। অংগনৱাড়ী চেণ্টাৰ্ছ খান নিচিনা ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন ইমিউনাইজেশ্যন হেল্থ চেকআপ ৰেফাৰেল চাৰ্ভিচেছ প্ৰি স্কুল আৰু ৰেফাৰেল চাৰ্ভিচেছ প্ৰি স্কুল আৰু ৰেফাৰেল চাৰ্ভিচেছ প্ৰি স্কুল আৰু ৰেফাৰেল চাৰ্ভিচেছ প্ৰি স্কুল আৰু নন ফৰ্মেল এডুকেশ্যন নিচিনা চাৰ্ভিচেছ খান দিয়ে। কোনোবা পাৰ্চেণ্টেজ ICDS প্ৰজেক্টছ আৰু অংগনৱাড়ী চেণ্টাৰ্ছ খানটো ব্লক নহ'লে বি বস্তি খান দে থালি না মাইনৰিটি মানুহ খান পৰা তাৰ লগা চাৰ্ভিচেছ পৰা লাভ পোৱা হ'ব। ইম্প্ৰুভিং এক্সেছ টু স্কুল এডুকেশ্যন সৰ্ব শিক্ষা অভিযান কস্তুৰবা গান্ধী বালিক বিদ্যালয় স্কীম আৰু ইটো নিচিনা আলাক গভৰ্ণমেণ্ট স্কীমছ লগা ভিতৰতে কোনোবা পাৰ্চেণ্টেজ স্কুলছ খান বস্তি আৰু লোকেলছ জেগা খান দে বনাব যোনটোতে মানুহ কমতি থাকে। গ্ৰেটাৰ ৰিচোৰ্চেছ ফৰ টিচিং উৰ্দু উৰ্দু লেংগুৱেজ টিচাৰ্ছ খান লগা ৰিক্ৰুটমেণ্ট আৰু পষ্টিংটো প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী স্কুল যোনটোতে মানুহ 1/4 উৰ্দু লগা লেংগুৱেজ গ্ৰুপতে আছে এইটোতে কৰিব আৰু এইটো চব চেণ্ট্ৰেল পৰা এছিষ্ট কৰিব। মডাৰ্ণাইজিং মাদাৰ্চা এডুকেশ্যন চেণ্ট্ৰেল প্লেন স্কীম এৰিয়া ইণ্টেনচিভ আৰু মাদাৰ্চা মডাৰ্ণাইজেশ্যন প্ৰগ্ৰাম বেচিক এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়ে যোনটোতে এডুকেশ্যনেলি বেকৱাৰ্ড মাইনৰিটিজ আৰু মাদাৰাচা এডুকেশ্যন লগা মডাৰ্ণাইজেশ্যন কাৰণে ৰিচোৰ্চেছ দিয়ে। এইটো জৰুৰী একটা হোৱা নিচিনা পাৰিয়া তাক জলদি এইটো এফেক্টে আহিব। স্কলাৰশ্বিপছ ফৰ মেৰিটৰিয়াছ ষ্টুডেণ্টছ ফ্ৰম মাইনৰিটি কমিউনিটিজ স্কীমছ খন প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপছ ষ্টুডেণ্টছ কাৰণে যোনটো মাইনৰিটি কমিউনিটিজ পৰা আছে এইটো জলদি ইমপ্লিমেণ্ট হৈ যাব। ইম্প্ৰুভিং এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ থ্ৰু দ্য মাওলানা আজাদ এডুকেশ্যন ফাউণ্ডেশ্যন গভৰ্ণমেণ্টো মাওলানা আজাদ এডুকেশ্যন ফাউণ্ডেশ্যন MAEFকে মদত দিব তাৰকে তাকত আৰু তাৰ লগা কামটো দূৰ লৈ যাব কাৰণে। ছেল্ফ এমপ্লয়মেণ্ট এণ্ড ৱেজ এমপ্লয়মেণ্ট ফৰ দ্য পৰ স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা SGSY প্ৰাইমাৰী ছেল্ফ এমপ্লয়মেণ্ট প্ৰগ্ৰাম বস্তি মানুহ কাৰণে থাকিয়াতো নাথাকে দুখ পা ফেমিলি কোন যোনটো পভাৰ্টি লাইন লগা ওপৰতে আছে ইনকাম জেনেৰেট কৰিবলৈ দিয়ে বেংক ক্ৰেডিট গভৰ্ণমেণ্ট ছাবচিডি খান নিচিনা পৰা। স্বৰ্ণ জয়ন্তী চাহাৰী ৰোজগাৰ যোজনা SJSRY লগা ভিতৰতে প্ৰগ্ৰাম দুয়োটা আহে যোনটো অৰ্বান ছেল্ফ এমপ্লয়মেণ্ট প্ৰগ্ৰাম USEP আৰু অৰ্বান ৱেজ এমপ্লয়মেণ্ট প্ৰগ্ৰাম UWEP আছে। আপগ্ৰেডেশ্যন অফ স্কিলছ থ্ৰু টেকনিকেল ট্ৰেইনিং বেছি মানুহ মাইনৰিটি কমিউনিটিতে থাকিয়া খান ল' লেভেল টেকনিকেল কাম নহ'লে বি হেণ্ডিক্ৰাফ্টছমেন এইটো নিচিনা কৰি না জিন্দগী চলাই টেকনিকেল ট্ৰেইনিং এইটো খান নিচিনা মানুহ খানকে দিলে তাৰ খান লগা স্কিল আৰু পইচা কামাতো উঠি যায়। এইটো কাৰণে ITI চব জেগা যোনটোতে মাইনৰিটি কমিউনিটিজ থাকে তাতে থালিব আৰু

এতিয়া আমিখান শুনি হব বিপন বড়ো ডিমাচা পৰা জুমুকিতিমা আমালুমা পৰা ৰিকুৱেষ্ট কৰা লগা গীত মুস্কান ফিল্মৰে দি আছে উদিত নাৰায়ণ আৰু অনুৰাধ বৰুৱাল অৱস্থে মিউজিক দিছে নিখিল আৰু ভিনয় লিৰিক্স সমীৰ শুনি কিনে এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।

প্ৰকণ আগ্ৰহণী অভিনেতাখিনি হলিডে ফিল্ম অৰিজিত সিং, অতিথি সিং শৰ্মা আৰু বিয়ুষ কাপুৰ অৱস্থে। মিউজিক দিছে প্ৰীতম, লিৰিক্স ইৰ্ষাদ কামিল আৰু এইটো গীত গাৰণী ৰিকুৱেষ্ট কৰিনা লিখিছে মিখান লাগা লিছনাৰ আলো ফ্ৰম কোহিমা। শুনি কিনা এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।

ফাৰ্ষ্ট চাংছ শুনি কিনে আপুনি চব এনজয় কৰি থাকিব। ইয়াতে লাষ্টকেইটা দি কিনে এইটো প্ৰগ্ৰাম শেষ কৰি দিয়াব আৰু এইটো পিছতে আপুনি খান 7 বজাতে আপুনি খান শুনি হ'ব একদম লোকেল স্পনচাৰ্ড প্ৰগ্ৰাম উৰা একাডেমী অপৰে। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, লাষ্টকেইট দি আছে জিসম ফিল্ম ৰা ৰূপ কুমাৰ ৰাথৰ লগা অৱস্থে, মিউজিক দিছে MM ক্ৰীম, লিৰিক্স চাইড কাত্ৰী। আৰু এইটো গীত কাৰণে ৰিকুৱেষ্ট কৰি কিনে লিখিছে আমি খান লগা লিষ্টনাৰ বাহাদুৰ কাৰ হাৰিয়ানাৰ পৰা। তো শুনি কিনে এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।